আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম এভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপৰ যোগেদিও শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ আজিৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ব্ৰজমোহন প্ৰসাদ, নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা, শ্বেখ আব্দুল্লা আহমেদ, বিজয় দাস আৰু আয়ুষ্মান দেশী। ট্ৰান্সমিটাৰত আছে মিতুল গগৈ আৰু মৃগাংক কৃষ্ণাত্ৰেয়। আৰু ডিউটি ৰুমত সহায়কাৰী হিচাপে আছে ৰমেন বৰুৱা। আৰু এয়া ষ্টুডিঅ'ত মই দেৱাশীষ ৰাজকুমাৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, নিবেদন কৰিছোঁ বন্দনা।

প্ৰথমে এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। পুৱা 6:15 দেৱযানী চক্ৰৱৰ্তীৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 অৰুণিমা দেৱীৰ কণ্ঠৰ লোকগীত, পুৱা 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, পুৱা 7:50 নিয়োগ বাতৰি, পুৱা 9:15 ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

দ্বিতীয় অধিবেশনৰ দিনৰ 11:30 বজাৰ গীতিমালিকাৰ গীত অনুষ্ঠানত ঋদীপ দত্ত, অঞ্জু দেৱী, তৰুণ শৰ্মা, তৃষাৰাণী শইকীয়া আৰু হৃদয়ানন্দ গোস্বামীৰ কণ্ঠৰ গীত। দিনৰ 12:10 বজাৰ পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, গীত আপনা ধুন পৰায়ে, এক হি ফিল্ম কা গীত, শীৰ্ষক সংগীত আৰু গুঞ্জন। বিয়লি 3 বজাৰ আকাশবাণীৰ ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সন্ধিয়া 5:10 বজাৰ পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে। 7:45 বজাত শুনিবলৈ পাব ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা শীৰ্ষক এখনি আলেখ্য। আলেখ্যখনি আগবঢ়াব ত্ৰিদিশা বৰা আৰু কস্তুৰীমা দাসে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। তাৰোপৰি আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান জুৰি বৰ্মনৰ কণ্ঠৰ লোকগীত, ইন্দ্ৰাণী তালুকদাৰৰ কণ্ঠৰ আধুনিক গীত আৰু চৰকাৰৰ 12 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ বিশেষ অনুষ্ঠান। নিশা 8:30 বজাত ভজনৰ অনুষ্ঠান, নিশা 9:30 বজাত ৰামধেনু, নিশা 10:00 বজাৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ভি জি চগৰ বেহেলা বাদন, ৰাগ শ্যাম কল্যাণ। এতিয়া আহিছোঁ আজি প্ৰচাৰিত হ'বলগীয়া মহাবাহু শাখাযোগে প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানসূচীৰ বিষয়ে। দিনৰ 12:30 বজাত আইদৰ বুননী অনুষ্ঠানত গুৱাহাটীৰ জ্যোতিনগৰ শতদল সাহিত্য সভাৰ সদস্যসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান শুনিবলৈ পাব। সন্ধিয়া 6:10 বজাৰ কৃষিজগত অনুষ্ঠানত গ্ৰীষ্মকালত হাঁহ কুকুৰাৰ যতন শীৰ্ষক বিষয়ত ডক্টৰ শ্বাহজাহান আলী আৰু ডক্টৰ অনিল শইকীয়াৰ সৈতে ভাস্কৰ জ্যোতি আচাৰ্যৰ সাক্ষাৎকাৰ, প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 বজাৰ খেল আৰু খেলুৱৈ অনুষ্ঠানৰ আলোচনাৰ বিষয়, ফিফা ৱৰ্ল্ড কাপ 2026 আজি প্ৰথম খণ্ড, আলোচনাত অংশ ল'ব বিধান দাস, গণেশ ৰয় আৰু সুচিম ঘোষে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 9:30 বজাৰ সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:15 বজাত, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 বজাত ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিবেদন কৰিছো দেৱজানী চক্ৰৱৰ্তীৰ কণ্ঠৰ ভজন।

শ্ৰোতাই দেৱযানী চক্ৰৱৰ্তীৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এইবাৰ আগবঢ়াইছো অৰুণিমা দেৱীৰ কণ্ঠৰ লোকগীত।

শ্ৰোতাসকলে অৰুণিমা দেৱীৰ কণ্ঠত লোকগীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছোঁ পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে এয়া হাউচ নাম্বাৰ 44 ছবিৰ পৰা এটি গীত আশা ভোচলেৰ কণ্ঠত, গীতৰ কথা চাহিৰ।

এইবাৰ শুনাবলৈ লোৱা হৈছে নমক হাৰাম ছবিখনৰ পৰা এটি গীত। গীতত কণ্ঠদান কৰিছে কিশোৰ কুমাৰে, গীতিকাৰ আনন্দ বাক্সী।

সেয়া আছিল কিশোর কুমাৰৰ কণ্ঠৰ এটি গীত, অমানুষ ছবিৰ পৰা। গীতিকাৰ আছিল ইন্দিৱৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ মধুবন অনুষ্ঠানত শ্ৰোতাই এইবাৰ শুনক হলি আয়েৰে ছবিৰ পৰা মুকেশৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ইন্দিৱৰ।

মধুবন অনুষ্ঠানত এইবাৰ আগবঢ়াইছো আনন্দ বাক্সীৰ কথাৰে মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত দ্য ট্ৰেইন ছবিৰ পৰা।

মধুবন অনুষ্ঠানৰ শেষত এইবাৰ আগবঢ়াইছোঁ কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত ৰুটি ছবিৰ পৰা। গীতৰ কথা আনন বাক্সী।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ক্ষন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ফ্ৰান্সৰ ইভিয়ানত কালিৰে পৰা G7 ৰাষ্ট্ৰগোষ্ঠীৰ 52 সংখ্যক সন্মিলন আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে শান্তি চুক্তিত উপনীত হোৱাৰ বিষয়ে ঘোষণা কৰাৰ পাছতে পশ্চিম এছিয়াত ব্যাপকভাৱে যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপ ভাৰ্ডেই কালি স্পেইনৰ সৈতে এখন খেল গ'লশূন্যভাৱে সমাপ্ত কৰি চমক সৃষ্টি কৰিছে। ফ্ৰান্সৰ ইভিয়ানত কালিৰে পৰা G7 ৰাষ্ট্ৰগোষ্ঠীৰ 52 সংখ্যক সন্মিলন আৰম্ভ হৈছে। বৈঠকত বিশ্বৰ আগশাৰীৰ অৰ্থনীতি সম্পন্ন দেশসমূহৰ নেতৃবৃন্দ বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভত আলোচনাত মিলিত হৈছে। বৈঠকৰ সৈতে সংগতি ৰাখি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰয় বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ একেলগে কাম কৰা বিষয়ত আলোচনাৰ বাবে কালি নৈশ ভোজৰো আয়োজন কৰে। ইয়াৰ পূৰ্বে শ্ৰীমেক্ৰয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰকে ধৰি G7 ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলক আনুষ্ঠানিকভাৱে আদৰণি জনায়। সন্মিলনত ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভন ডে লেয়েন আৰু ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ' কষ্টাইও ভাগ লৈছে। এই তিনিদিনীয়া শীৰ্ষ সন্মিলনৰ সময়ছোৱাত নেতাসকলে বিশ্বৰ ভাৰসাম্যহীনতা হ্ৰাস কৰা, বৃহৎ ভূ ৰাজনৈতিক সংকট, শিশুৰ সৈতে জড়িত বিষয়সমূহৰ মোকাবিলা কৰা, সংগঠিত অপৰাধ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে যুঁজ শক্তিশালী কৰা আদি বিষয়ত আলোচনা কৰাৰ আশা কৰা হৈছে। উল্লেখযোগ্য যে G7 শীৰ্ষ সন্মিলন হৈছে G7 ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰ কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতাসকলৰ বাবে প্ৰতিবছৰে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় আলোচনা মঞ্চ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ফ্ৰান্সৰ ইভিয়ানত উপস্থিত হ'ব। দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰয় প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনাব। সন্মিলনত প্ৰধানমন্ত্ৰীগৰাকীয়ে G7 ৰাষ্ট্ৰগোষ্ঠীৰ নেতা, সহযোগী দেশসমূহৰ নেতৃবৃন্দ আৰু বিশ্ব বেংক তথা আফ্ৰিকান উন্নয়ন বেংকৰ প্ৰতিনিধিবৰ্গৰ সৈতে নতুন সহযোগিতা গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতিৰ পুনৰ বিকাশ শীৰ্ষক এখন কৰ্মশালাত অংশ ল'ব। সন্মিলনৰ আপাহতে শ্ৰীমোদীয়ে কানাডা, ব্ৰিটেইন আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ লোৱাৰ কথা আছে। ইয়াৰ পাছত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে অতিথিসকলৰ সন্মানাৰ্থে আয়োজন কৰা নৈশ ভোজমেলত উপস্থিত থাকিব। উল্লেখযোগ্য যে চলিত সন্মিলনকে ধৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়ালৈ একেলেঠাৰিয়ে সপ্তমবাৰৰ বাবে G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলাগ্ৰিনিয়ে প্ৰধানমন্ত্ৰীগৰাকীক দি অৰ্ডাৰ অব দ্য হোৱাইট ডাবল ক্ৰছ ফাৰ্ষ্ট ক্লাছ নামৰ এই বঁটাৰে সন্মানিত কৰে। বঁটা গ্ৰহণ কৰি শ্ৰীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি, চৰকাৰ আৰু জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰে। বঁটা গ্ৰহণ কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত দেশখনৰ সৈতে হোৱা বুজাবুজিৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে এয়া 140 কোটি ভাৰতীয়লৈ শ্লোভাকিয়াই আগবঢ়োৱা সন্মান। বঁটা গ্ৰহণ কৰি শ্ৰীমোদীয়ে ভাৰত আৰু শ্লোভাকিয়াৰ মাজত থকা দীৰ্ঘদিনীয়া মিত্ৰতাৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে। এই সন্মানক উভয় দেশৰ জনসাধাৰণক একত্ৰিত কৰা বিশ্বাস আৰু মৰমৰ প্ৰতীক হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মানে ভাৰত আৰু শ্লোভাকিয়াৰ ভৱিষ্যৎ প্ৰজন্মক এই বিশেষ মিত্ৰতাক আগুৱাই নিবলৈ অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ নিৰাপত্তা তথা প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। তেওঁ পৰীক্ষাৰ্থীসকলৰ সুবিধা, নিৰাপত্তা ব্যৱস্থা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ সংহতিত বিশেষ গুৰুত্ব প্ৰদান কৰি ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। বৈঠকত গৃহ সচিবগৰাকীয়ে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ আৰু প্ৰতিটো কেন্দ্ৰীয় সংস্থাক পৰীক্ষা সম্পৰ্কীয় নিৰাপত্তাৰ বিধি মানি চলাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত ৰেলৱে বৰ্ডৰ অধ্যক্ষই পৰীক্ষাৰ্থীসকলৰ সুগম যাত্ৰা নিশ্চিত কৰাত সহযোগিতা আগবঢ়োৱা হ'ব বুলি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আশ্বাস দিয়ে। বৈঠকত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব, উচ্চ শিক্ষা বিভাগৰ সচিব আৰু ডাক বিভাগ, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, প্ৰতিৰক্ষা মন্ত্ৰালয় আদি বিভিন্ন বিভাগ, সংস্থা তথা মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে প্ৰায় 4 মাহজোৰা সংঘাতৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে শান্তি চুক্তিত উপনীত হোৱাৰ বিষয়ে ঘোষণা কৰাৰ পাছতে পশ্চিম এছিয়াত ব্যাপকভাৱে যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইতিমধ্যে এই সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা সম্পৰ্কে উভয় ৰাষ্ট্ৰৰ বিষয়াবৰ্গই নিশ্চিত কৰিছে। অহা শুকুৰবাৰে ছুইজাৰলেণ্ডৰ জেনেভাত আনুষ্ঠানিক চুক্তি স্বাক্ষৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। চুক্তিখন স্বাক্ষৰৰ পাছতে হৰ্মুজ প্ৰণালী মুকলি হোৱাৰ লগতে সামুদ্ৰিক যাতায়াত পুনৰ আৰম্ভ আৰু ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত 60-দিনীয়া আলোচনা আৰম্ভ হোৱাৰ উপৰি আন আন সমস্যা সমাধানৰ পথ মুকলি হ'ব। এই চুক্তিয়ে সমগ্ৰ মধ্য প্ৰাচ্যলৈ শান্তি ঘূৰাই আনিব বুলি আশা কৰা হৈছে। চুক্তিখনৰ বিষয়ে কৰা ঘোষণাৰ পাছতে বজাৰত পৰা ইতিবাচক প্ৰভাৱৰ ফলত তেলৰ মূল্য সুলভ হ'বলৈ আৰম্ভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আনুষ্ঠানিক চুক্তি স্বাক্ষৰ কাৰ্যসূচীৰ পাছতহে চুক্তিখনৰ বিষয়ে সবিশেষ প্ৰকাশ কৰা হ'ব বুলি মন্তব্য কৰিছে। ইপিনে উপৰাষ্ট্ৰপতি জে ডি ভান্সে চুক্তিখনত ডিজিটেল স্বাক্ষৰ হোৱাটো নিশ্চিত কৰি ইয়াক সংঘাত অন্ত পেলোৱাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় লোকসেৱা আয়োগে চলিত বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ফলাফলসমূহ ঘোষণা কৰিছে। আয়োগে প্ৰকাশ কৰা অনুসৰি এইবেলি 1000তকৈ অধিক খালী পদৰ বাবে 13000তকৈ অধিক প্ৰাৰ্থীক মূল পৰ্যায়ৰ বাবে বাছনি কৰা হৈছে। আয়োগে প্ৰাৰ্থীসকলক upsc.gov.in ৱেবছাইটযোগে প্ৰাৰম্ভিক পৰ্যায়ৰ ফলাফলসমূহ সংগ্ৰহ কৰিবলৈ আহান জনাইছে। বিগত বৰ্ষত 1087টা খালী পদৰ বিপৰীতে কেন্দ্ৰীয় অসামৰিক সেৱা পৰীক্ষাৰ মূল পৰ্যায়লৈ 14000তকৈ অধিক প্ৰাৰ্থীক বাছনি কৰা হৈছিল বুলি আয়োগে লগতে প্ৰকাশ কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কালি মৰেকোৰ বিদেশ পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী ইছাবেল বেৰো আমাদে, দেশখনৰ বিত্তমন্ত্ৰী ফ্ৰেডেৰিক কট্টালৰ্ডা আৰু আন কেইবাগৰাকীও শীৰ্ষ মন্ত্ৰী তথা নেতাক সাক্ষাৎ কৰে। আলোচনাকালত ভাৰতৰ সৈতে দেশখনৰ দ্বিপাক্ষিক সম্পৰ্ক ত্বৰান্বিত কৰাৰ লগতে বিনিয়োগৰ সুবিধাৰ অন্বেষণ আৰু বিত্তীয় সহযোগিতা শক্তিশালী কৰাৰ দৰে বিষয়সমূহে স্থান পায় বুলি সামাজিক মাধ্যমত শ্ৰীগোৱেলে উল্লেখ কৰে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আজিৰে পৰা নতুন দিল্লীত চলিত বৰ্ষৰ বিকশিত ভাৰত যুৱ সংসদৰ আয়োজন কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানটো মুকলি কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই যুৱ সংসদে গণতান্ত্ৰিক প্ৰক্ৰিয়াসমূহৰ সৈতে যুৱক যুৱতীসকলৰ সংযোগ দৃঢ় কৰাৰ লগতে যুৱ নাগৰিকসকলক দেশৰ শাসন ব্যৱস্থা, নীতিগত আলোচনা আৰু সংসদীয় কাৰ্যকলাপসমূহৰ বিষয়ে হাতে কামে শিকাৰ সুযোগ প্ৰদান কৰে। বিকশিত ভাৰত যুৱ সংসদ দেশৰ যুৱক যুৱতীসকলৰ উদ্যম, ধাৰণা আৰু আকাংক্ষাসমূহক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাৰ জৰিয়তে সঠিক দিশলৈ আগবঢ়াই নিয়াৰ এটা আন্দোলন বুলি মন্ত্ৰালয়ে উল্লেখ কৰে। ভাৰতৰ নবীকৰণযোগ্য শক্তিখণ্ডৰ এটা গুৰুত্বপূৰ্ণ অগ্ৰগতিৰ প্ৰতীক হিচাপে কালি গোৱাত নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে উইণ্ড টাৰবাইন অৰ্থাৎ পৱন চক্ৰ যোগান শৃংখল ব্যৱস্থাপনা পৰ্টেল WT মাৰুত মুকলি কৰে। আন্তঃৰাষ্ট্ৰীয় পৱন দিৱস 2026ৰ ৰাষ্ট্ৰীয় সন্মিলনত এই পৰ্টেল মুকলি কৰা হয়। দেশৰ প্ৰথমটো এনে ডিজিটেল মঞ্চৰ জৰিয়তে বায়ু শক্তি যোগান শৃংখল সৰল, উৎপাদনমুখী আৰু কাৰ্যকৰী কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি সন্মিলনত উল্লেখ কৰা হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপ ভাৰ্ডে কালি স্পেইনৰ সৈতে গ্ৰুপ এইচৰ এখন খেল গ'লশূন্যভাৱে সমাপ্ত কৰি চমক সৃষ্টি কৰিছে। দেশখনৰ হৈ অংশ লোৱা 40 বছৰীয়া গ'লৰক্ষক ফজিনহাৰ চকুত লগা প্ৰদৰ্শনে অনুৰাগীসকলৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেল কালি নেডাৰলেণ্ডছ আৰু জাপানৰ মাজত 2-2 গ'লত অমীমাংসিত হৈ থাকে। আকৌ আইভৰী কষ্টে গ্ৰুপ ইৰ এখন খেলত ইকুৱেডৰক 1-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। দলটোৰ হৈ এ ডায়েলৱে 90 মিনিটত বিজয়সূচক গ'লটো দিয়ে। আকৌ ছুইডেনে কালি গ্ৰুপ এফৰ এখন খেলত টিউনিছিয়াৰ বিৰুদ্ধে 5-1 গ'লৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। ফ্ৰান্সৰ ইভিয়ানত কালিৰে পৰা G7 ৰাষ্ট্ৰগোষ্ঠীৰ 52 সংখ্যক সন্মিলন আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে স্নাতক পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা দ্বীপৰাষ্ট্ৰ কেপ ভাৰ্ডে কালি স্পেইনৰ সৈতে এখন খেল গোলশূন্যভাৱে সমাপ্ত কৰি চমক সৃষ্টি কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া শুনক আধুনিক গীত। আধুনিক গীত অনুষ্ঠানত প্ৰথমে শুনক গায়ত্ৰী শৰ্মাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা অভিজিত পৰমন।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আধুনিক গীত অনুষ্ঠানত শ্ৰোতাক শুনাবলৈ লৈছোঁ খনীন্দ্ৰ কুমাৰ নাথৰ কথাৰে নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত।

সেয়া আছিল মঞ্জোৎস্না মহন্ত গোস্বামীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আছিল লোহিত হাজৰিকাৰ। এইবাৰ শুনক জোৰণি বতাহ এলবামৰ পৰা ভৱেশ ভূঞাৰ কণ্ঠত পাৰ্বতী প্ৰসাদ বৰুৱাৰ কথাৰে এটি গীত।

শ্রোতাই শুনি আছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠৰে গীতৰ কথা হীৰেণ ভট্টাচাৰ্য্য়।

0: আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bsnl.co.in, এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথেমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ গ্ৰাউণ্ড ডিউটি, টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে AFCET 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।
1: অগ্নিযুগৰ গান।
2: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
4: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
5: Our voice gets you heard everywhere.
4: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
5: 6900453528।
4: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ক্ষন্তেক পাছতেই আঞ্চলিক বাতৰি। 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
6: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আৰম্ভ কৰিবলৈ লৈছোঁ আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমেই শুনক মহালক্ষ্মী আয়াৰৰ কণ্ঠৰীতি গীতৰ গীতিকাৰ কৈলাশনাথ শৰ্মা, এলবাম কোন তুমি।

অনুষ্ঠানত এইবাৰৰ কণ্ঠশিল্পী দেৱজিত আৰু অপৰ্ণা, গীতৰ গীতিকাৰ জীৱনী চৌধুৰী, এলবাম স্মৃতি।

আধুনিক গীতৰ অনুষ্ঠানত একবাৰ কণ্ঠশিল্পী প্ৰয়াস মজুমদাৰ আৰু নবনীতা শৰ্মা, গীতৰ গীতিকাৰ কৃতিকমল ভূঞা, এলবাম তুমি মোৰ সোণ।

আধুনিক গীত অনুষ্ঠানৰ শেষত আগবঢ়াইছোঁ লক্ষ্মীনাথ বেজবৰুৱাৰ কথাৰে পম্পী বৰাৰ গীত এলবামৰ পৰা দিলীপ চৌধুৰীৰ সুৰেৰে পম্পী বৰাৰ কণ্ঠৰ এটি গীত।

0: আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহলৈ ৰাজ্য চৰকাৰৰ 2,40,94,00,000 মুকলি, ৰাজ্যত বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কৰ বিভাগৰ বিষয়াসকলক নিৰ্দেশ, আমেৰিকা আৰু ইৰাণৰ মাজত ঘোষিত শান্তি চুক্তিৰ পাছতে পশ্চিম এছিয়াত ব্যাপক

0: বাবে যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা আৰু চলিত ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনিয়ে কালি প্ৰধানমন্ত্ৰীগৰাকীক দি অৰ্ডাৰ অব দ্য হোৱাইট ডাবল ক্ৰছ ফাৰ্ষ্ট ক্লাছ নামৰ এই বঁটাৰে সন্মানিত কৰে। বঁটা গ্ৰহণ কৰি শ্ৰীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি, চৰকাৰ আৰু জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত দেশখনৰ সৈতে হোৱা বুজাবুজিৰ বিষয়ে এইদৰে কয়।
1: एआई का भविष्य केवल इनोवेशन से नहीं बल्कि ट्रस्ट, रिस्पॉन्सिबिलिटी और ह्यूमन डिग्निटी पर आधारित होना चाहिए। रक्षा सहयोग हमारे गहरे आपसी विश्वास और स्ट्रेटेजिक कन्वर्जेंस का प्रमाण है। इस महत्वपूर्ण क्षेत्र में हमने लेटर ऑफ इंटेंट साइन किया। इससे ज्वाइंट डेवलपमेंट, ज्वाइंट प्रोडक्शन और डिफेंस इंडस्ट्रीज के बीच सहयोग को नई गति मिलेगी।
0: প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে এয়া 140 কোটি ভাৰতীয়লৈ শ্লোভাকিয়াই আগবঢ়োৱা সন্মান। বঁটা গ্ৰহণ কৰি শ্ৰীমোদীয়ে ভাৰত আৰু শ্লোভাকিয়াৰ মাজত থকা দীৰ্ঘদিনীয়া মিত্ৰতাৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে। এই সন্মানক তেওঁ উভয় দেশৰ জনসাধাৰণক একত্ৰিত কৰা বিশ্বাস আৰু মৰমৰ প্ৰতীক হিচাপে অভিহিত কৰে। এই সন্মানে ভাৰত আৰু শ্লোভাকিয়াৰ ভৱিষ্যত প্ৰজন্মক দেশ দুখনৰ মিত্ৰতাক আগুৱাই নিয়াৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
1: हमने अपने संबंधों को कॉम्प्रिहेंसिव पार्टनरशिप का दर्जा देने का निर्णय लिया है। यह हमारे साझा विश्वास, साझा प्राथमिकताओं और साझा भविष्य का प्रतीक है। प्रधानमंत्री जी और मैंने हमारे सहयोग को नई दिशा और नई ऊर्जा देने पर विस्तृत रूप से चर्चा की। ऑटोमोबाइल, रेलवे, एडवांस मैन्युफैक्चरिंग और ग्रीन टेक्नोलॉजीज, इन सभी विषयों में हमने दोनों देशों के लोगों की भलाई के लिए कई महत्वपूर्ण निर्णय लिए।
0: ৰাজ্য চৰকাৰে মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহক চলিত 2025-26 শিক্ষাবৰ্ষত ব্যয়পূৰ্তিৰ ধন হিচাপে ইতিমধ্যে 204,94,00,000 মুকলি কৰি দিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই তথ্য সদৰি কৰি কয় যে বিগত 2024-25 শিক্ষাবৰ্ষৰ বাবেও মহাবিদ্যালয়সমূহে মাচুলৰ বাবদ ব্যয় কৰা ধন সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ বাবে মুকলি কৰি দিয়া হৈছে। ৰাজ্য চৰকাৰে মুঠ 30 কোটি টকাৰ এটা অৱশিষ্ট পৰিমাণৰ ধন মুকলি কৰিবলৈ বাকী আছে যদিও অসম বিধানসভাৰ বাজেট অধিৱেশন সমাপ্ত হোৱাৰ লগে লগে সেয়া মুকলি কৰা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে অৱগত কৰে। আৰ্থিক অসুবিধাৰ বাবে ৰাজ্যৰ কোনো যোগ্য শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হ'ব লগা নহয় তাৰ বাবে ৰাজ্য চৰকাৰে বিনামূলীয়া মাচুল আঁচনি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ কয়। ৰাজ্যত লক্ষণীয়ভাৱে বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰ বিভাগৰ বিষয়াসকলক তীক্ষ্ণ নিৰীক্ষণৰ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে কালি কৰ ভৱনত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অংশ লৈ বিভাগটোৰ কাম কাজৰ মূল্যায়ন কৰাৰ লগতে প্ৰযুক্তি চালিত ৰাজহ সংগ্ৰহৰ দিশটোত গুৰুত্ব আৰোপ কৰি প্ৰশাসনিক দক্ষতাৰ জৰিয়তে কৰ সংগ্ৰহৰ কৌশল তথা ৰাজহ বৃদ্ধিৰে ৰাজ্যক শক্তিশালী কৰাৰ দিশবোৰ আলোচনা কৰে। তেওঁ কৰ আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰা বিষয়াসকলৰ লগতো মত বিনিময় কৰে। সৎ কৰদাতা আৰু ব্যৱসায়ীসকলৰ ওপৰত অতিৰিক্ত কৰৰ বোজা নপৰাকৈ ৰাজ্যৰ বাবে ৰাজহ বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে অসমৰ কৰদাতা আৰু জনসংখ্যাৰ অনুপাত ৰাষ্ট্ৰীয় গড়ৰ সামান্য তলত থকা বিষয়টো উল্লেখ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে এই ব্যৱধান চিনাক্ত কৰি ৰাজহ ঘাটি ৰোধ কৰিবলৈ নিৰীক্ষণ ব্যৱস্থাটো পূৰ্বতকৈ শক্তিশালী কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ প্ৰতিবেদনত অস্বাভাৱিক ধাৰা বা অসামঞ্জস্যতা দেখুওৱা খণ্ড আৰু প্ৰতিষ্ঠানসমূহৰ ওপৰত বিশেষভাৱে নিৰীক্ষণৰ প্ৰয়োজনীয়তা আছে বুলি কয়। এই দিশত বিভাগীয় দক্ষতা, স্বচ্ছতা আৰু জবাবদিহিৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কৃষি খণ্ডত যধে মধে সাৰৰ প্ৰয়োগত নিয়ন্ত্ৰণ অনাৰ লগতে সাৰৰ কলা বজাৰ বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ কৃষি বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্দেশ্যে কালি নলবাৰী জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত সাৰ ক্ৰয়ৰ ৰূপৰেখা চমুকৈ FFS নামৰ এটা বিশাল পৰ্টেল মুকলি কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কয় যে কৃষকৰ উৎপাদন বৃদ্ধিৰ লগতে মাটিৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্যে মুকলি কৰা এই পৰ্টেলৰ অবিহনে এতিয়াৰে পৰা জিলাখনত সাৰৰ ক্ৰয় বিক্ৰয় সম্ভৱ নহ'ব। ইয়াৰ পৰিৱৰ্তে কৃষকে কৃষক পঞ্জীয়ন নম্বৰ বা আধাৰ নম্বৰৰ জৰিয়তে শস্য নিৰ্বাচন কৰি অনলাইন আবেদনযোগে লাভ কৰা QR কোড আৰু টোকেন নম্বৰৰ জৰিয়তেহে সাৰ সংগ্ৰহ কৰিব পাৰিব। এই ব্যৱস্থা কাৰ্যকৰী হলে সাৰৰ কলা বজাৰ নিয়ন্ত্ৰিত হোৱাৰ লগতে কৃষকে ন্যায্য মূল্যতে সময়মতে সাৰ লাভ কৰাটো নিশ্চিত হ'ব বুলি তেওঁ কয়।
2: আজি আমি নলবাৰী জিলাৰ আয়ুক্ত কাৰ্যালয়ত আমাৰ FFS ফ্ৰেমৱৰ্ক ফৰ ফাৰ্টিলাইজাৰ চেলছৰ আমাৰ লঞ্চিং প্ৰগ্ৰেম হৈ গ'ল। এইটো হৈছে ডিজিটেল চেল অফ ফাৰ্টিলাইজাৰ্ছ। আগত যেনেকুৱা খুচুৰা দোকানত গ'লে পইচা দিলে সাৰ কিনিব পাৰিছিল, এতিয়াৰ পৰা কৃষকে তেনেকে সাৰ কিনিব নোৱাৰিব। তেওঁলোকে এটা নিৰ্দিষ্ট প্ৰথাৰ মাজেৰে গৈহে তেওঁলোকে সাৰ ক্ৰয় কৰিব পাৰিব। আৰু এই সাৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেড তেওঁলোকৰ ৰেজিষ্ট্ৰেচন আছে, তেওঁলোকৰ কাৰণে সুবিধাজনক হ'ব স্থিতিটো। আৰু যদি তেওঁলোকৰ ৰেজিষ্ট্ৰেচন নাইও, তেতিয়া তেওঁলোকে তেওঁলোকৰ কত খেতি কৰে, খেতিৰ মাটিৰ পৰিমাণ কিমান, এই গোটেইখিনি সন্দৰ্ভত তেওঁলোকে এখন একনলেজমেণ্টত চহী কৰিব লাগিব। তাৰপিছত তেওঁলোকে সাৰ কিনিব পাৰিব। এক কথাত ক'ব গ'লে এতিয়া সাৰ ক্ৰয়টো এটা নিৰ্দিষ্ট ব্যৱস্থাৰ মাজেদিহে হ'ব। আৰু এই ব্যৱস্থাৰ জৰিয়তে মই ভাবোঁ যে সাৰৰ যিটো এখন কলা বজাৰ চলি আছিল, সেই কলা বজাৰখন বন্ধ হ'ব। আৰু যিসকল আমি দালাল বুলি কওঁ, যিসকলে এই সাৰৰ কলা বজাৰখনৰ গুৰি ধৰোঁতা আছিলে, তেওঁলোকে মই ভাবো যে যথেষ্টখিনি কমিব আৰু অনাগত দিনত ই নাইকিয়াই হ'ব।
0: উল্লেখযোগ্য যে সাৰ ক্ৰয়ৰ ৰূপৰেখা নামৰ এই বিশেষ পৰ্টেলটো প্ৰথম অৱস্থাত নলবাৰী আৰু বঙাইগাঁও জিলাত পৰীক্ষামূলকভাৱে ৰূপায়ণ কৰা হ'ব। পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে সমগ্ৰ ৰাজ্যতে এই ব্যৱস্থা কাৰ্যকৰী হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে প্ৰায় 4 মাহজোৰা সংঘাতৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে শান্তি চুক্তিত উপনীত হোৱাৰ বিষয়ে ঘোষণা কৰাৰ পাছতে পশ্চিম এছিয়াত ব্যাপকভাৱে যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইতিমধ্যে এই সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা সম্পৰ্কে উভয় ৰাষ্ট্ৰৰ বিষয়াবৰ্গই নিশ্চিত কৰিছে। অহা শুকুৰবাৰে ছুইজাৰলেণ্ডৰ জেনেভাত আনুষ্ঠানিক চুক্তি স্বাক্ষৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। চুক্তিখন স্বাক্ষৰিত হোৱাৰ পাছতে হৰ্মুজ প্ৰণালী মুকলি হোৱাৰ লগতে সামুদ্ৰিক যাতায়াত পুনৰ আৰম্ভ আৰু ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত 60-দিনীয়া আলোচনা আৰম্ভ হোৱাৰ লগতে আন আন সমস্যা সমাধানৰ পথ মুকলি হ'ব। এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি ঘূৰাই আনিব বুলি আশা কৰা হৈছে। চুক্তিখনৰ বিষয়ে কৰা ঘোষণাৰ পাছতে বজাৰৰ পৰা ইতিবাচক প্ৰভাৱৰ ফলত তেলৰ মূল্য সুলভ হ'বলৈ আৰম্ভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আনুষ্ঠানিকভাৱে চুক্তি স্বাক্ষৰ কাৰ্যসূচীৰ পাছতহে চুক্তিখনৰ বিষয়ে সবিশেষ প্ৰকাশ কৰা হ'ব বুলি মন্তব্য কৰিছে। ইপিনে উপ ৰাষ্ট্ৰপতি জে ডি ভান্সে চুক্তিখনত ডিজিটেল স্বাক্ষৰ হোৱাটো নিশ্চিত কৰি ইয়াক সংঘাত অন্ত পেলোৱাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্ত সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা কেন্দ্ৰ কৰি নীলাচলৰ বুকুত অৱস্থিত কামাখ্যা ধামলৈ অগণন সাধু সন্ন্যাসীৰ আগমন ঘটিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতা বজাই ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অম্বুবাচী মেলা চলি থকা কেইদিন নিয়মীয়াকৈ ফগিঙৰ ব্যৱস্থা কৰাৰ সমান্তৰালভাৱে প্ৰতিদিনে 3 বাৰকৈ কামাখ্যা ধামৰ চৌহদ চাফ চিকুণ কৰা হ'ব বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কালি সংবাদ মাধ্যমক অৱগত কৰে।
3: এইবার আমি মা কামাখ্যার অম্বুবাসী মেলার উপলক্ষে আমি ইতিমধ্যে কেইবালানিও আমি আলোচনা করিলো। কাইলে আমার দলৈ সমাজের লগত কামাখ্যা মন্দিরতে এখন সভা আছে, যাতে আমি সকলে উপস্থিত থাকিম। আর গুহী পৌর নিগমের পর যে স্বচ্ছতার ক্ষেত্রতে হোক বা বিভিন্ন ফগিং করার ক্ষেত্রতে হোক, লাইটর আমার জিও সিএল দ্বারা আমার করা হয়েছে, খোয়াপানির ক্ষেত্র আমার LNT আর আমার গুহী পৌর নিগমের দ্বারা সমগ্র এই কামাখ্যা ধামত পানি দেওয়ার ব্যবস্থা গ্রহণ করি। আর তলত ভক্তপ্রাণ রাইজর কারণে যে আমার শিবির হব, সেই শিবির সময় সাফ চিকুণ করার ক্ষেত্রতে হোক, ব্লিচিং ছুটিয়া ক্ষেত্রতে হোক, মহর কারণে ফগিং করার ক্ষেত্রতে হোক, খোয়া পানির PHC লগতে গুহী পৌর নিগমে এনে ধরনের পানি যোগান ধরব, বিভিন্ন ধরনের ক্ষেত্র যত যত এনে ধরনের শিবির হব, সকলতে আমি চোয়া চিতা করার কারণে।

0: অনুষ্ঠান আমি গ্রহণ করিম আর সুন্দরভাবে এক পবিত্রতা পরিবেশ পরিষ্কার পরিচ্ছন্ন পরিবেশ আমি যেন সকলকে যেন এই মা কামাখ্যা ধানলে অহা ভক্তপ্রাণ রাইজ আমি সেবা করব তার কারণে ব্যবস্থা গ্রহণ করি।
1: কোকৰাঝাৰ জিলাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনত ৰূপায়ণ হৈ থকা চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱা হয়। কোকৰাঝাৰৰ উপ আয়ুক্ত ডঃ পি উদয় প্ৰবীণে এই বৈঠকত সভাপতিত্ব কৰে। গোসাইগাঁৱৰ বিধায়ক সভাৰাম বসুমতাৰী, বাওখুংগুৰিৰ বিধায়ক ৰূপম চন্দ্ৰ ৰয়, পৰ্বতজোৰাৰ বিধায়ক মহম্মদ আশ্ৰাফুল ইছলাম শ্বেখ, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া আৰু চৰকাৰৰ বিভিন্ন বিভাগৰ মুৰববীসকল এই বৈঠকত উপস্থিত থাকে। জিলা আয়ুক্তই জিলাখনত ৰূপায়ণ হৈ থকা কাম কাজৰ চমু খতিয়ান দাঙি ধৰে। বিভিন্ন বিভাগৰ মুৰববীসকলেও তেওঁলোকৰ বিভাগৰ অধীনত চলি থকা কামসমূহৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সংগীতা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত 19 জুনত আমেৰিকা ইৰাণৰ মাজত শান্তি চুক্তি, 100% ইথানলেৰে চলিব যান বাহন, জুবিন মৃত্যু গোচৰ সন্দৰ্ভত মুঠ 85খন এজাহাৰ আদি ভিন ভিন বাতৰিয়ে স্থান লাভ কৰিছে। দৈনিক অসম কাকতে বিশ্বৰ অৰ্থনীতি তছনছ কৰি দিয়া যুদ্ধৰ অন্ত, 19 জুনত শান্তি চুক্তি শিৰোনামেৰে আমেৰিকা ইৰাণৰ মাজত যুদ্ধ অৱসানৰ বাতৰি আলোকচিত্ৰসহ পৰিৱেশন কৰিছে। নিয়মীয়া বাৰ্তা কাকতৰ শিৰোনাম মধ্যপ্ৰাচ্যত 108 দিনৰ ৰক্তক্ষয়ী যুদ্ধৰ অৱসান। আমাৰ অসম কাকতে খাৰুৱা তেল সোণৰ মূল্যৰ অভিলেখ পতন, মূৰ দাঙি উঠিল টকাও শিৰোনামেৰে বক্স নিউজ হিচাপে বাতৰিটো প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে 5 বছৰত কোটিপতি হল ৰাম মন্দিৰৰ বহুতো কৰ্মচাৰী শিৰোনামেৰে অযোধ্যাত দিল্লীৰ বিশেষ তদন্তকাৰী দল হাজিৰ হোৱাৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে বিশ্বৰ সুন্দৰতম বিমান বন্দৰৰ তালিকাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ 2 নম্বৰ টাৰ্মিনেলে স্থান লাভ কৰাৰ বাতৰি প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে মৌলবাদী শক্তিসমূহে বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত উদ্ভৱ হোৱা পৰিস্থিতিৰ সুযোগ ল'বলৈ চেষ্টা কৰি থকাৰ বিষয়ে মুখ্য বাতৰি পৰিৱেশন কৰিছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পাৰত বৃহৎ উচ্ছেদ অভিযান শীৰ্ষক এটা বাতৰি দৈনিক জনভূমি কাকতে বিস্তৃতভাৱে প্ৰকাশ কৰিছে। মানৱ সমাজলৈ সুদিন, মংগলত অক্সিজেনৰ কৃত্ৰিম উৎপাদন শিৰোনামৰ এটা বাতৰি অসমীয়া খবৰ কাকতে বিশেষ গুৰুত্ব সহকাৰে বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতৰ শিৰোনাম জলজীৱনত অনিয়মৰ অভিলেখ অসমত। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতো।
1: ধন্যবাদ সংগীতা শৰ্মা। চলিত ফিফা বিশ্বকাপ ফুটবলৰ যোৱা নিশা অনুষ্ঠিত 3খন খেলে ড্ৰৰূপে সমাপ্ত হয়। মিয়ামিত হোৱা গ্ৰুপ এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে ছৌদি আৰবৰ লগত 1-1 ড্ৰ খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপ ভাৰ্ডে কালি স্পেইনৰ সৈতে গ্ৰুপ এইচৰ এখন খেল গলশূন্যভাৱে সমাপ্ত কৰি চমক সৃষ্টি কৰিছে। ইফালে গ্ৰুপ জিৰ বেলজিয়াম আৰু ইজিপ্তৰ মাজৰ খেলখনো 1-1 ড্ৰ হয়। এই গ্ৰুপৰে আজি পুৱা অনুষ্ঠিত ইৰাণ আৰু নিউজিলেণ্ডৰ খেলখনো 2-2 ড্ৰ হয়। বিশ্বকাপৰ আজি হ'বলগীয়া খেলত ভাৰত সময় অনুসৰি নিশা 12:30 দুবাৰৰ চেম্পিয়ন ফ্ৰান্সে ছেনেগালৰ মুখামুখি হোৱাৰ বিপৰীতে পুৱতি নিশা 3:30 ইৰাকে নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান। মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰৱৰ্তন কৰা বিনামূলীয়া মাচুল আঁচনিৰ বাবদ চৰকাৰী মহাবিদ্যালয়সমূহলৈ ৰাজ্য চৰকাৰৰ 204,94,00,000 টকা মুকলি। ৰাজ্যত বৃদ্ধি পোৱা প্ৰবঞ্চনামূলক কৰ প্ৰথা ৰোধ কৰিবলৈ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কৰ বিভাগৰ বিষয়াসকলক নিৰ্দেশ। আৰু চলিত ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11:00 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ পুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আৰম্ভ কৰিবলৈ লৈছো ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনক অৰণ্য ছবিৰ পৰা আৰতী মুখাৰ্জীৰ কণ্ঠৰ এটি গীত

শ্রোতাসকলে শুনি আছে ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো বিতা ছবিখনৰ পৰা অনুৰাধা পৰোৱাল আৰু উদিত নাৰায়ণৰ কণ্ঠৰ এটি গীত, গীতিকাৰ সমীৰ।

ৰূপালী ধোঁৱা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো বৰুৱাৰ সংসাৰ ছবিৰ পৰা এটি গীত, দীপেন বৰুৱাৰ কণ্ঠত, গীতৰ গীতিকাৰ প্ৰফুল্ল বৰা।

0: শ্ৰোতাসকলে ৰূপালী ধোঁ অনুষ্ঠানটি শুনিলে।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ কিৰিমতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত,
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।
3: শ্ৰোতাসকলে ৰূপালী ধ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এতিয়া সময় 9:45:25 গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছোঁ, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপযোগেও শুনিবলৈ পাৰিব। প্ৰিয় শ্ৰোতা, আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত শ্ৰুতি মেধি, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, পপি চন্দ, বিশ্বদেৱ স্বৰ্গীয়াৰী, আৰু ট্ৰেন্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন, আছিফ আহমেদ, আৰু ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই দেৱাশীষ ৰাজকুমাৰ। এতিয়া আগবঢ়াইছোঁ গীতৰ অনুষ্ঠান গীতিমালিকাৰ গীত। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লোৱা হৈছে ৰিদীপ তক্তৰ কণ্ঠৰ গীত, গীতৰ কথা কৰবী হাজৰিকা।

প্রিয় শ্রোতা, গীতিমালিকার গীত অনুষ্ঠানত এইবার শুনক গুণবণী বৰাৰ কথাৰে তৰুণ শৰ্মাৰ কণ্ঠৰ এটি গীত।

প্ৰিয় শ্ৰোতা, গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ হৃদয়ানন্দ গোস্বামীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আনিছ উজ জামান।

0: গীতিমালিকাৰ গীত অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।

0: ৰহিম।
1: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
0: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
1: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: আওয়ার ভয়েস গেটস ইউ হার্ড এভরিওয়্যার।
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
3: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ক্ষন্তেক পাছতেই 12 বজাত হিন্দী আৰু 12:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।
4: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই জাগৃতি শৰ্মা। फ्रांस के एवियन शहर में 52वां G7 शिखर सम्मेलन शुरू हो गया है। सम्मेलन में विश्व की अग्रणी अर्थव्यवस्थाओं के नेता प्रमुख अंतर्राष्ट्रीय चुनौतियों पर चर्चा कर रहे हैं। 3 दिन के इस सम्मेलन में वैश्विक असंतुलन को कम करने, बड़े भू राजनीतिक संकटों से निपटने, बच्चों से जुड़े मुद्दों और संगठित अपराध तथा अवैध धन के प्रवाह को रोकने पर चर्चा होने की संभावना है। प्रधानमंत्री नरेन्द्र मोदी भी G7 शिखर सम्मेलन में भाग लेने के लिए आज

নমস্কাৰ, সমূহ শ্ৰোতাকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅত উপস্থিত আছো মই শাশ্বতী তালুকদাৰ।

স্বামী বিবেকানন্দই কৈছিল, কৃতকাৰ্য হবলৈ হলে তোমাৰ ভীষণ অধ্যৱসায় আৰু প্ৰবল ইচ্ছাশক্তি থাকিব লাগিব।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠানসূচী আৰম্ভ কৰাৰ আগতে আহকচোন জানি লওঁ কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। আজি 5:15 নিবেদন কৰা হ'ব যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান নিয়মীয়া গীতৰ অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55। 6:10 নিবেদন কৰা হ'ব জুৰি বৰ্মনৰ দ্বাৰা পৰিৱেশিত লোকগীত।

ইন্দ্ৰাণী তালুকদাৰৰ দ্বাৰা পৰিৱেশিত আধুনিক গীত শুনিবলৈ পাব 6:30 7:45 নিবেদন কৰা হ'ব ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা শীৰ্ষক এখনি সংগীতালেখ্য সংগীতালেখ্যখনি যুগুতাই আগবঢ়াব ত্ৰিদিশা বৰা আৰু কৌশ্ৰীমা দাসে অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ প্ৰিয় শ্ৰোতা এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী প্ৰিয় শ্ৰোতা এইখিনিতে জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী কাইলৈও একে সময়তে অৰ্থাৎ 5:10 আৰম্ভ কৰা হ'ব যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে মিথুন চক্ৰৱৰ্তী অভিনীত কেইখনমান হিন্দী ছবিৰ গীতেৰে। প্ৰথমে শুনাবলৈ লৈছো ডিস্কো ডেন্সাৰ ছবিখনৰ পৰা বিজয় আৰু সংগীবিন্দৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে মিথুন চক্ৰৱৰ্তী অভিনীত কেইখনমান হিন্দী ছবিৰ গীতেৰে। 1950 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰা মিথুন চক্ৰৱৰ্তী ভাৰতৰ এজন বিখ্যাত অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ। তেওঁ প্ৰধানকৈ হিন্দী আৰু বাংলা ভাষাৰ ছবিত অভিনয় কৰিছিল। চক্ৰৱৰ্তীয়ে শ্ৰেষ্ঠ অভিনেতাৰ জৰিয়তে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। 2024 চনৰ জানুৱাৰী মাহত তেওঁ ভাৰত চৰকাৰে তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। একে বছৰতে ছেপ্টেম্বৰ মাহত চৰকাৰে 2022 বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটাৰ বাবে তেওঁৰ নাম ঘোষণা কৰে। প্ৰিয় শ্ৰোতা, শুনিছোঁ আহক ডিস্কো ডেন্সাৰ ছবিখনৰ পৰাই বাপ্পী লাহিৰীৰ কণ্ঠত অন্য এটি সুমধুৰ গীত।

শ্ৰোতাসকলে ডিস্কো ডেন্সাৰ ছবিখনৰ পৰা গীত শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াইছো মিথুন চক্ৰৱৰ্তী অভিনীত ছবি প্যাৰ ঝুকতা নিহিৰ পৰা লতা মংগেশকাৰ আৰু শবীৰ কুমাৰৰ কণ্ঠত এই গীতটি।

ইমানপুৰে শ্ৰোতাসকলে পিয়াৰ যুক্তানেহি ছবিখনৰ পৰা লতা মংগেশকাৰ আৰু সাবিৰ কুমাৰৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো পিয়াৰ কা কাগজ ছবিখনৰ পৰা সুদেশ ভোছলে আৰু আলকা য়াগনিকৰ কণ্ঠত এই গীতটি।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰত সেন্সাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যনছ, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BA/BTEC ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবেও BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ উপৰিও 80% নম্বৰ পাব লাগিব। ইয়াৰ উপৰিও প্ৰাৰ্থী স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক ডিগ্ৰী থকা হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SSC.NIC.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য বা আবেদনৰ বাবে ৱেবছাইট IndianAirForce.NIC.in ৱেবছাইটত চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 জুন। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: ইমানপুৰে শ্ৰোতাসকলে ইন্দ্ৰাণী তালুকদাৰৰ দ্বাৰা পৰিৱেশিত আধুনিক গীত শুনিলে।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি

প্ৰিয় শ্ৰোতা, এইখিনিতে জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও একে সময়তে অৰ্থাৎ 5:10 আৰম্ভ কৰা হ'ব যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 নিবেদন কৰা হ'ব মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55।

6:10 শুনিবলৈ পাব এটি কথিকা। খেয়াল নিবেদন কৰা হ'ব 6:30। 7:45 নিবেদন কৰা হ'ব বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপান। আৰু শ্ৰোতাসকল, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

সংগীত ভারতী গুয়াহাটির বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোয়াটসঅ্যাপত মেসেজ করিব পারে। আমার নম্বর হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতেই শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। প্ৰায় 23,000 কোটি টকা ব্যয়েৰে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাৰ ৰাজ্যৰ কৃষিখণ্ডৰ ব্যাপক সম্ভাৱনা সন্দৰ্ভত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান। ৰাজ্যত প্ৰায় 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী আৰু ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰায় 23,000 কোটি টকা ব্যয় সাপেক্ষে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। কালি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰি তেওঁ এই কথা ঘোষণা কৰে। তেওঁ কয় যে 165 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰ উত্তৰ পূবৰ আন্তঃগাঁথনি ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। এই কৰিডৰে শ্বিলং আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় 50% হ্ৰাস কৰাৰ লগতে ত্ৰিপুৰা মিজোৰাম আৰু মণিপুৰৰ সৈতে যোগাযোগ শক্তিশালী কৰি তুলিব বুলি তেওঁ কয়। ইয়াৰ ফলত পৰ্যটন আৰু পৰিবহণ খণ্ডত উন্নয়ন হোৱাৰ লগতে অঞ্চলটোৰ সৰ্বাম্মক বিকাশ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত শ্ৰীগাডকাৰীয়ে 8,500 কোটি টকা ব্যয় সাপেক্ষ প্ৰস্তাৱিত 4টা লেনযুক্ত গ্ৰীণফিল্ড জোৰাবাদ বৰাপানী কৰিডৰৰ বিষয়ে উল্লেখ কৰে। 64 কিলোমিটাৰ দৈৰ্ঘৰ এই কৰিডৰে গুৱাহাটী আৰু শ্বিলঙৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে মহানগৰ দুখনৰ মাজত যাত্ৰাৰ সময় 2.5 ঘণ্টাৰ পৰা 1 ঘণ্টালৈ হ্ৰাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেঘালয়ত 39,800 কোটি টকা ব্যয় সাপেক্ষ 450 কিলোমিটাৰ দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কথাও ঘোষণা কৰে। ৰাজ্যৰ কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই আজি নতুন দিল্লীত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সৌজন্যমূলক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত শ্ৰীহাজৰিকাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অসমৰ উৰ্বৰ কৃষিখণ্ডৰ ব্যাপক সম্ভাৱনা আৰু বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত অৱগত কৰে। অসমৰ কৃষিখণ্ডৰ বিকাশৰ লগতে কৃষক ৰাইজৰ উত্তৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সহায় আগবঢ়াব বুলি শ্ৰীচৌহানে মন্ত্ৰী হাজৰিকাক আশ্বাস দিয়ে। শ্ৰীহাজৰিকাই লগতে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলক সাক্ষাৎ কৰি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ জলপ্ৰবাহ ব্যৱস্থাৰ জৰিয়তে গঢ়ি উঠা অসমৰ বিপুল জলসিঞ্চনৰ সম্ভাৱনাৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে। শ্ৰীহাজৰিকাই কয় যে ৰাজ্যখনত 27 লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সম্ভাৱনা আছে যদিও জলসিঞ্চন প্ৰকল্পসমূহে প্ৰায় 7 লাখ হেক্টৰ ভূমিহে সামৰি লৈছে। কেন্দ্ৰীয় চৰকাৰৰ হৰ খেত কো পানী দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি অসমৰ জলসিঞ্চন ক্ষেত্ৰৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে সহযোগিতা আগবঢ়োৱাৰ দিশত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইতিবাচক মনোভাৱ প্ৰকাশ কৰা বুলি মন্ত্ৰী শ্ৰীহাজৰিকাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে। ৰাজ্যত শীঘ্ৰে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীসমূহৰ জৰীপ চলোৱা হ'ব। অসম অন্যান্য পিছপৰা শ্ৰেণী আয়োগে এই জৰীপ সম্পন্ন কৰিব। ৰাজ্যৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন মন্ত্ৰী অশ্বিনী ৰয় চৰকাৰে আজি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নতুনকৈ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত 7টা জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰা হৈছে। 11টাৰো অধিক জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে বিবেচনা কৰা হৈছে। এই জৰীপৰ জৰিয়তে যোগ্যসকলে প্ৰাপ্য সুবিধা লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
1: কমিশন আমাৰ 1994ৰ পৰাই আছিল আৰু তাৰপিছত আমাৰ সেইখিনি আছিল আমাৰ ব্ৰকেট কমিশনৰ চেয়াৰপাৰ্চনজন আমাৰ IAS অফিচাৰক দিয়া আছিল। কিন্তু আমাৰ 2022ত আমাৰ এইটো অৰ্গেনাইজেশ্যন থকা মানুহ যে OBC কমিউনিটিত বিলং কৰা মানুহ আমি ইয়াত কমিশন আমাৰ চৰকাৰে ইয়াত এটা ব্যৱস্থা কৰে আৰু ইয়াৰ ব্যৱস্থাৰ মূল কাৰণটো হ'ল OBC কমিউনিটিৰ মানুহ যেতিয়া ইয়াতে কমিশনটোত থাকিব OBCসকলৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰাৰ কাৰণে এই কমিশনে কাম কৰিব। কমিশনৰ কাম হ'ল যে OBC ডেভেলপমেণ্টৰ কাৰণে আমাৰ যিখিনি ব্যৱস্থা আছে এই ব্যৱস্থাখিনি অবজাৰ্ভেশ্যন কৰা আৰু ৰাজ্যখনত বসবাস কৰা বিভিন্ন কমিউনিটিৰ মানুহ আমাৰ OBC কমিউনিটিত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আমাৰ ইয়াত কমিশনত প্ৰথমে এপ্লিকেশ্যন কৰে বা তেখেতসকলে ইয়াত আমাক বিচাৰে আৰু তেতিয়া আমাৰ কমিশ্যনে এই কমিটিবিলাকক প্ৰপাৰলি নিৰীক্ষণ কৰে, হেয়াৰিং হয় আৰু গোটেইখিনি ব্যৱস্থাৰ মাধ্যম দি তেখেতসকলে
0: স্বাস্থ্যমন্ত্রী অশোক সিংহলে আজি গুৱাহাটীত আয়োজিত এখন বৈঠকত ৰাজ্যৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ পৰ্যালোচনা কৰে। ৰাজ্যৰ স্বাস্থ্য পৰিয়াল কল্যাণ চিকিৎসা শিক্ষা আৰু গৱেষণা মন্ত্ৰী শ্ৰীসিংহলে আজি অসম সচিবালয়ত আয়োজিত বৈঠকত বিভাগকেইটাৰ অধীনত চলি থকা বিভিন্ন কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বহি বিভাগ আৰু অন্তঃবিভাগত স্বাস্থ্যসেৱাৰ বৰ্তমানৰ অৱস্থা ৰোগীৰ উপস্থিতি আৰু চিকিৎসা সেৱাৰ মান সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। চিকিৎসালয়সমূহত সংক্ৰমণজনিত জটিলতা আৰু ছেপছিছ প্ৰতিৰোধৰ বাবে চলি থকা ব্যৱস্থাসমূহৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে ৰোগীৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত ইউ ইন ডিজিটেল মঞ্চৰ জৰিয়তে সন্তান সম্ভৱা আৰু শিশুসকলৰ প্ৰতিষেধক প্ৰদান ব্যৱস্থা ফলপ্ৰসূভাৱে গ্ৰহণ কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি জৰায়ুমুখৰ কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে এইচ পি ভি প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অগ্ৰগতিও পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে শিশুসকলৰ স্বাস্থ্য সুৰক্ষাৰ লক্ষ্যৰে চলি থকা সৰুআই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ বিষয়েও সবিশেষ বুজ লয়। দূৰৱৰ্তী আৰু দুৰ্গম অঞ্চলসমূহৰ স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত ভ্ৰাম্যমাণ চিকিৎসা গোটসমূহে পালন কৰি অহা ভূমিকাৰ বিষয়েও তেওঁ আলোচনা কৰে। এই বৈঠকতে বিদ্যালয়সমূহত গঠন কৰা স্বাস্থ্য ক্লাবৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত ব্যক্তিগত পৰিচ্ছন্নতা আৰু পুষ্টিকৰ খাদ্যাভ্যাস সন্দৰ্ভত সজাগতা সৃষ্টিৰ পদক্ষেপৰ বুজ লোৱা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
2: শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে অ আৰ এছ আৰু জিংক পৰিপূৰকৰ ব্যৱহাৰ, অনাময়, শৌচাগাৰৰ প্ৰয়োজনীয়তা তথা জনসচেতনতা বৃদ্ধি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে। অহা 31 জুলাইলৈ চলিবলগীয়া এই অভিযানৰ অংশস্বৰূপে আজি দিনৰ 11 বজাত শ্ৰীভূমিৰ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক, নাৰ্ছ, আশাকৰ্মী আৰু বিভিন্ন স্তৰৰ স্বাস্থ্য

0: কর্মীসকল উপস্থিত থাকে। ডিব্রুগড় জিলাতো ডায়েরিয়া প্রতিরোধ অভিযানের অংশ হিসাবে আজিরে পৰা মাহজোৰা কার্যসূচী হাতত লওয়া হৈছে। ডিব্রুগড় চহৰৰ জ্যোতিনগৰ আয়ুষ্মান আৰোগ্য মন্দিৰত এই অভিযানৰ শুভারম্ভ কৰা হয়। যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, ডিব্রুগড় ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া, অসংক্ৰামক ৰোগৰ জিলা সমন্বয়কে ধৰি ভালেকেইজন চিকিৎসকে এই কার্যসূচী ডায়েরিয়া প্রতিরোধযোগ্য রোগ বুলি উল্লেখ কৰি জনসাধারণক অশুদ্ধ পানী, দূষিত খাদ্য, অস্বাস্থ্যকর পরিবেশ আর নিয়মসন্মতভাবে হাত ধোয়ার অভাবে ডায়েরিয়ার মূল কারণ বলে অভিহিত করে। শিশুক রোটাভাইরাস প্রতিষেধক গ্রহণের সন্দর্ভতো স্বাস্থ্যকর্মীসকলে গুরুত্ব আরোপ করে। ওদালগুড়িতো ডায়েরিয়া প্রতিরোধ অভিযানের শুভারম্ভ করে জেলা আয়ুক্ত, অতিরিক্ত জেলা আয়ুক্ত সকল রাইজক ডায়েরিয়া রোগ সন্দর্ভত সজাগ হবলৈ আহ্বান জানায়। এই অনুষ্ঠানত জেলা স্বাস্থ্য সমিতির যুটীয়া সঞ্চালক, জেলা মিডিয়া বিশেষজ্ঞ, জেলা মহকুমা স্বাস্থ্য বিষয়াকে ধরে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অভিযানের অংশ হিসাবে আশাকর্মীসকলে ORS বিতরণ করে। রাজ্যের বিভিন্ন প্রান্তত কমেও 38 জন লোক বাহকজনিত রোগত আক্রান্ত হওয়ার পরিপ্রেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কার্যসূচী গ্রহণ করেছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জাপানী এনকেফেলাইটিছত আক্রান্ত হয়ে যাওয়া এপ্রিলের পর 12 জন রোগী চিকিৎসাধীন হয়। ইয়াৰে 5 জনের মৃত্যু হয় বলে চিকিৎসা মহাবিদ্যালয়খনের অধীক্ষক ডাঃ দেবজিৎ চৌধুরী প্রকাশ করেছে। অধীক্ষকগৰাকীয়ে জনসাধারণক এই রোগের লক্ষণ দেখা মাত্রেই চিকিৎসকর সহায় লোক আহ্বান জানাইছে।
1: এপ্রিল মাহর 1 তারিখের পর ইতালেকে গোটেই দিন কেটার ভিতর 12 জন জেই পজিটিভ, এনে আমার একিউট এনকেফেলাইটিস সিন্ড্রোম বলে একটা আছে, জেই তাতে পেশেন্ট থাকে 10-12 জন এক্সট্রা পেশেন্ট থাকে। জেই পজিটিভ হওয়ার যাক পরীক্ষা করা যায় সেইখিন CSF খিনি চাই, মানে সেন্সরিভার স্পাইনাল ফ্লুইড, সেইখিনির ভিতর 12 জন রোগী পজিটিভ হয়েছিল আমার এপ্রিলের 1 তারিখের পর ইতালেকে। তার ভিতর বর্তমান আছে আমার 3 জন রোগী, 4 জন ভাল হয়ে পেলে ঘরলে গল আর 5 জনের মৃত্যু হয়েছিল।
0: জুন জুলাই মাহত জাপানী এনকেফেলাইটিছ রোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে সজাগ হবলৈ স্বাস্থ্য বিভাগে জনসাধাৰণক আহ্বান জনাইছে। বিশেষ সূত্ৰ অনুসৰি ৰাজ্যত জাপানী এনকেফেলাইটিছ আৰু এনেধৰণৰ লক্ষণযুক্ত ৰোগত আক্ৰান্ত হৈ চলিত বছৰত কমেও 8 জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কামৰূপ আৰু লখিমপুৰ 2 জনকৈ, বৰপেটা, কাছাৰ, যোৰহাট আৰু কামৰূপ মহানগৰত 1 জনকৈ লোকৰ মৃত্যু হৈছে। আনহাতে কামৰূপ মহানগৰ, বাক্সা, বৰপেটা, কাছাৰ, চৰাইদেউ, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট আৰু কামৰূপত জাপানী এনকেফেলাইটিছ সদৃশ রোগত আক্রান্ত হয়ে কেবাজনো রোগ চিকিৎসাধীন হয়ে আছে। এনে ধরনের রোগত 600-ধিক লোক আক্রান্ত হয়েছে বলে স্বাস্থ্য বিভাগের সূত্রত প্রকাশ পাইছে। রাষ্ট্রীয় স্বাস্থ্য অভিযান অসমে এই রোগের পর হাত সরার বাবে জনসাধারণক মোহর প্রজনন হওয়া স্থানসমূহ পরিষ্কার করে রাখবলে আহ্বান জানাইছে। তদুপরি তীব্র জ্বর, মূরর বিষ, শরীরের অস্বাভাবিক কপনি, কথা কবলে অসুবিধা হওয়া আর অচেতন হয়ে পড়ার লক্ষণ দেখা মাত্রেই চিকিৎসকর পরামর্শ গ্রহণ করবলে আহ্বান জানানো হয়েছে। অহা 21 জুনত দেশৰ লগতে বিশ্বজুৰি পালন হবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত প্ৰস্তুতি অব্যাহত আছে। কামৰূপ জিলাৰ শুৱালকুছিত হবলগীয়া যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰিব। শুৱালকুছিৰ গান্ধী আশ্ৰমত ৰাজ্যপালগৰাকীয়ে যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল'ব। ৰাজ্যপালৰ আয়ুক্ত সচিব মীনাক্ষী সুন্দৰমে আজি আশ্ৰমখন পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই তেওঁক সংগ দিয়ে। পরিদর্শনের সময় দিবসের বাবে যাবতীয় প্রস্তুতি চালিজারি চা হয়। মরিগাঁওতো সুস্থ বার্ধক্যর যোগ শীর্ষক মূল বিষয়বস্তুরে পালন করবলিয়া আন্তঃরাষ্ট্রীয় যোগ দিবসের পরিপ্রেক্ষিত এখন প্রস্তুতি বৈঠক জিলা আয়ুক্তর সভাপতিত্বত অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তই বিভিন্ন বিদ্যালয়ের ছাত্র ছাত্রীক যোগ দিবসের কার্যসূচীত অংশগ্রহণ করা সুনিশ্চিত করবলে সংশ্লিষ্ট সকলকে নির্দেশ দিয়ে। জিলাখনত যোগ দিবসের সঙ্গতি রাখি 20 জুনত যোগ প্রতিযোগিতার আয়োজন করা হয়েছে। 10 বছরের 35 বছরের ঊর্ধ্বলৈ মুঠ 4টা শাখাত এই প্রতিযোগিতা অনুষ্ঠিত হব। ডিফুটো আন্তর্জাতিক যোগ দিবসের সঙ্গে সঙ্গতি রাখি জিলা প্রশাসনের উদ্যোগত 19 আর 21 জুনত যোগ প্রতিযোগিতা আয়োজন করা হয়েছে। বাতৰিৰ পরবর্তী অংশ শুনক অরুণিমা গোস্বামীৰ পৰা।
2: ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজিও 3গৰাকী ব্যক্তিয়ে সাক্ষ্য দিয়ে। মৌচুম বৰা, গৌৰাংগ দত্ত আৰু দিগন্ত দাস নামৰ সাক্ষী 3গৰাকীয়ে আজি এই ঘটনাৰ সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাসকলে 3গৰাকী সাক্ষীকে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছত এই ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল হৈছিল। এজাহাৰ দাখিল কৰা লোকসকলৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰি আছে। অহা 20 জুন পৰ্যন্ত এই লোকসকলৰ সাক্ষ্য লোৱা হ'ব। কাইলৈ সাক্ষ্য প্ৰদানৰ বাবে আদালতে 4গৰাকী এজাহাৰ দাখিলকাৰী বিপুল ফুকন, জিতু ফুকন, বিকাশ শইকীয়া আৰু যাদৱ শইকীয়ালৈ চমন জাৰি কৰিছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ইতিমধ্যে মেলাৰ বাবে কামাখ্যা মন্দিৰলৈ দেশৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসীৰ আগমন হৈছে। 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব আৰু ইয়াৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ 3 দিনলৈ ভক্তৰ বাবে বন্ধ থাকিব। 26 জুনৰ পুৱা পূজা আৰু দেৱী স্নানৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰা হ'ব। ভক্তৰ ভিৰৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ দৰে এইবাৰো মন্দিৰলৈ পৰিবহণৰ ব্যৱস্থা নাথাকিব আৰু ভক্তসকলে নাৰ্চাৰী পইণ্টত জোতা চেণ্ডেল এৰি খোজকাঢ়ি মন্দিৰলৈ যাব পাৰিব। স্বচ্ছতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নীলাচল পাহাৰত ভক্তৰ বাবে থকা খোৱাৰ ব্যৱস্থাও কৰা হোৱা নাই। মেলা পৰিচালনাৰ বাবে এখন সমিতি গঠন কৰি যাৱতীয় ব্যৱস্থা লোৱা হৈছে বুলি মন্দিৰৰ মুখ্য দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই প্ৰকাশ কৰিছে। ৰাজ্যৰ কৃষি বিভাগৰ উদ্যোগত তথা তামোলপুৰ কৃষি কাৰ্যালয়ৰ সহযোগত চলিত মাহটো চলিবলগীয়া খেতিপথাৰ বচাও শীৰ্ষক অভিযানৰ অংশ হিচাপে আজি খিলাজিয়াৰ কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কালচেনী VCDCত এখন সজাগতামূলক সভা আৰু প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। প্ৰাকৃতিক কৃষি পদ্ধতিক উদগনি যোগোৱাৰ উদ্দেশ্যে আয়োজিত এই অভিযানত আজি ভালেসংখ্যক কৃষক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। চলিত ফিফা বিশ্বকাপ ফুটবলৰ আজি হ'বলগীয়া খেলত ভাৰতীয় সময় অনুসৰি নিশা 12:30 দুবাৰৰ চেম্পিয়ন ফ্ৰান্স ছেনেগালৰ মুখামুখি হ'ব। আনহাতে পুৱতি নিশা 3:30 ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশ্বকাপৰ যোৱা নিশা অনুষ্ঠিত 3খন খেলেই অমীমাংসিত হয়। মিয়ামিত হোৱা গ্ৰুপ এইচৰ খেলত পূৰ্বৰ চেম্পিয়ন উৰুগুৱে ছৌদি আৰৱৰ লগত 1-1 ড্ৰ খেলাৰ বিপৰীতে এই গ্ৰুপৰে আন এখন খেলত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দ্বীপ ৰাষ্ট্ৰ কেপ ভাৰ্ডে কালি স্পেইনৰ সৈতে গ্ৰুপ এইচৰ এখন খেল গ'লশূন্যভাৱে সমাপ্ত কৰি চমকৰ সৃষ্টি কৰে। এই গ্ৰুপৰে আজি পুৱা অনুষ্ঠিত ইৰাণ আৰু নিউজিলেণ্ডৰ খেলখনো 2-2 ড্ৰ হয়। দৰং জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰাজহ চিৰস্তাদাৰ মঙলদৈ বামুণপাৰা নিবাসী হৰেশ্বৰ শৰ্মাৰ যোৱা নিশা এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 78 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰায় 23,000 কোটি টকা ব্যয়েৰে গ্ৰীণফিল্ড শ্বিলং শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাই ৰাজ্যৰ কৃষি খণ্ডৰ ব্যাপক সম্ভাৱনা সন্দৰ্ভত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ। শিশুসকলৰ ডায়েৰিয়াজনিত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যজুৰি ডায়েৰিয়া ৰোধ অভিযান। ৰাজ্যত প্ৰায় 38 জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা কাৰ্যসূচী আৰু ফিফা বিশ্বকাপ ফুটবলত আজি হ'বলগীয়া খেলত ফ্ৰান্স ছেনেগালৰ আৰু ইৰাক নৰৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া আঞ্চলিক বাতৰি মানে পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
3: नमस्कार, आकाशवाणी समाचार के साथ मैं मुनीश शर्मा। प्रधानमंत्री नरेंद्र मोदी G7 शिखर सम्मेलन में भाग लेने के लिए 2 दिन की यात्रा पर फ्रांस के एवियां शहर पहुंच गए हैं। एवियां पहुंचने के बाद प्रधानमंत्री ने सोशल मीडिया पर एक पोस्ट में कहा कि वे विश्व नेताओं के साथ बातचीत करने और प्रमुख वैश्विक मुद्दों पर विचार विमर्श करने के लिए उत्सुक हैं। उन्होंने कहा कि पृथ्वी को अधिक सतत और समृद्ध बनाने के सामूहिक प्रयासों को आगे बढ़ाने के लिए भारत प्रतिबद्ध है। G7 शिखर सम्मेलन में प्रधानमंत्री मोदी की ये लगातार 7वीं उपस्थिति है और इस मंच पर भारत की 13वीं भागीदारी है। एवियों में इस समय सम्मेलन का आउटरीच सत्र चल रहा है। शिखर सम्मेलन के दौरान प्रधानमंत्री मोदी, कनाडा के प्रधानमंत्री मार्क कार्ने, ब्रिटेन के प्रधानमंत्री कीर स्टामर और संयुक्त अरब अमीरात के राष्ट्रपति शेख मोहम्मद बिन जायद अल नाहयान के साथ द्विपक्षीय बैठकें करेंगे। प्रधानमंत्री मोदी कल अमरीका के राष्ट्रपति डोनाल्ड ट्रंप के साथ भी मुलाकात करेंगे। G7 शिखर सम्मेलन में आज अमरीका के सहयोगी देशों ने 4 साल से अधिक समय से चल रहे यूक्रेन युद्ध को राष्ट्रपति डोनाल्ड ट्रंप के एजेंडे में फिर से प्राथमिकता दिलाने का प्रयास किया। फ्रांस के राष्ट्रपति इमैनुअल मैक्रों ने कहा कि वे श्री ट्रंप को यूक्रेन का समर्थन जारी रखने और शांति समझौते तक पहुंचने में मदद के लिए रूस पर दबाव बढ़ाने की कोशिश करेंगे। अमरीका द्वारा यूक्रेन को दी जा रही सहायता में कटौती के बाद फ्रांस और उसके यूरोपीय सहयोगी अब यूक्रेन को सैन्य और वित्तीय सहायता प्रदान करने वाले सबसे बड़े देश हैं। राष्ट्रीय परीक्षा एजेंसी एनटीए ने बताया है कि 21 जून को नीट यूजीसी परीक्षा के लिए

0: বাতৰি কাকততে উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আই এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা শীৰ্ষক এখনি সংগীতালেখ্য। সংগীতালেখ্যখনি যুগুতাই আগবঢ়াইছে ত্ৰিদিশা বৰা আৰু কস্তুৰীমা দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
1: ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা। শিল্পই জাতিৰ আত্মাক প্ৰতিফলিত কৰে,
2: এই কথাষাৰৰ দৰে চিনেমাও এখন সমাজৰ জীৱন, সংস্কৃতি আৰু ইতিহাসৰ এক জীৱন্ত দলিল। ৰূপালী পৰ্দাত যেতিয়া জীৱনৰ নানা ৰং, সুখ দুখ, আশা আকাংক্ষা আৰু সংগ্ৰামৰ কাহিনী ভাহি উঠে, তেতিয়া চিনেমা কেৱল মনোৰঞ্জনৰ মাধ্যম হৈ নাথাকে, ই হৈ পৰে সমাজৰ এখন দাপোন।
1: ৰূপালী পৰ্দাৰ বুকুত জিলিকি থকা এটি দীপ্ত নাম জয়মতী। 1935 চনৰ 10 মাৰ্চত মুক্তি লাভ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই অমৰ সৃষ্টি অসমীয়া ছবিৰ প্ৰথম স্পন্দন, প্ৰথম সপোন, প্ৰথম গৌৰৱ।
2: এই ছবিখনৰ জৰিয়তে আইদেউ সন্দিকৈয়ে অসমীয়া চিনেমাৰ প্ৰথমগৰাকী অভিনেত্ৰী হিচাপে ইতিহাসৰ পাতত নিজৰ নাম খোদিত কৰি থৈ গৈছে। ৰক্ষণশীল সমাজৰ নানান বাধা বিঘিনিৰ মাজতো তেওঁৰ সাহসী পদক্ষেপক আজিও সন্মান আৰু কৃতজ্ঞতাৰে স্মৰণ কৰা হয়।
1: জয়মতী কেৱল এখন ছবি নহয়, ই অসমৰ সাংস্কৃতিক জাগৰণৰ এক উজ্জ্বল দীপশিখা। ইতিহাস, ঐতিহ্য আৰু শিল্পচেতনাৰ এক চিৰ

সময়ৰ সোঁতত অসমীয়া ছবি জগত আগবাঢ়ি গৈছিল নতুন স্বপ্নৰ সন্ধানত। সেই যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি এৰাবাটৰ সুৰ। 1956 চনত মুক্তি পোৱা এই ছবিখনে নামটোৰ দৰেই ৰূপালী পৰ্দাত আনিছিল এক নতুন সুৰ। পৰিচালক ভূপেন হাজৰিকাৰ সৃষ্টিশীল স্পৰ্শই ছবিখনক কৰি তুলিছিল সংগীত, সাহিত্য আৰু জীৱনৰ এক অপূৰ্ব মিলনস্থলী।

0: অসমীয়া ছবি ইতিহাসত ৰহস্য আৰু ৰোমাঞ্চৰ নতুন দুৱাৰ মুকলি কৰা এখন কালজয়ী ছবি ডক্টৰ বেজবৰুৱা। 1969 চনত মুক্তি লাভ কৰা এই ছবিখনে দৰ্শকৰ মনত কৌতূহল, উত্তেজনা আৰু আনন্দৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছিল। অসমীয়া ভাষাৰ ছবি হিচাপে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰি ই ৰূপালী পৰ্দাৰ ইতিহাসত এক গৌৰৱোজ্জ্বল অধ্যায় সংযোজন কৰিছিল।
1: কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি, চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিটি, এই চমকৰ ভমক লাগি দহি মৰে।

অসমীয়া ৰূপালী পৰ্দাত অভিনয় কৰা সেই সময়ৰ অভিনেতা অভিনেত্ৰীৰ অভিনয় আজিও দৰ্শকৰ স্মৃতিৰ আকাশত অম্লান হৈ ৰৈছে। গীতসমূহ শুনিলেই যেন মানসপটত জীৱন্ত হৈ উঠে ৰূপালী পৰ্দাৰ সেই দৃশ্যবোৰ। এই যেনে বোৱাৰী ছবিৰ এই গীতটি শুনিলেই নিশ্চয় আপোনাৰো চকুত ভাহি উঠে। ডিঙিত গাখীৰৰ টেকেলি লৈ চাইকেলৰ টিলিঙা বজাই ৰহঠলা পথাৰৰ মাজেৰে আগবাঢ়ি অহা সেই নায়ক

নতুন ছবি এখন মুক্তি পালেই পৰিয়াল, আত্মীয়, বন্ধু বান্ধৱ সকলোৱে একেলগে চিনেমা হলত চাবলৈ যোৱাটো নিশ্চয়কৈ এক সুকীয়া মাদকতা। সেই হেঁপাহ, সেই উৎসাহতেই হিন্দুল ভাঙি ৰাইজ ওলাই গৈছিল এখন ছবি উপভোগ কৰিবলৈ। নাম ককা দেউতা, নাতি আৰু হাতী। ৰাইজৰ ভালপোৱা আৰু উষ্ম আদৰণিত ছবিখনে ৰূপালী পৰ্দাৰ সোণালী ইতিহাসত এক বিশেষ স্থান অধিকাৰ কৰিছে।

80 দশকতে ছবি জগতত আত্মপ্ৰকাশ কৰা ছবি পৰিচালক মনীন বৰুৱাই 2000 চনত এককভাৱে ছবি জগতত সংযোজন কৰিছিল সেই দশকটোৰ এখন উল্লেখযোগ্য ছবি, যি ছবিয়ে আধুনিক ছবি জগতত খলকনিৰ সৃষ্টি কৰিছিল, হিয়া দিয়া মিয়া।

হিয়াদিয়ানিয়াৰ গানসমূহ সেই সময়ত বহু জনপ্ৰিয় হৈছিল আৰু নতুন প্ৰজন্মৰ মাজত অসমীয়া চিনেমাৰ প্ৰতি আগ্ৰহ বঢ়োৱাত ছবিখনৰ এক ডাঙৰ ভূমিকা আছিল। এই ছবিখনক 2000 চনৰ পিছৰ অসমীয়া ছবিৰ নতুন ধাৰাৰ আৰম্ভণিৰ এক উল্লেখযোগ্য ছবি হিচাপে গণ্য কৰা হয়।

প্ৰেম, অনুভৱ আৰু একচনৰ সুৰেৰে গাঁথা আন এখন জনপ্ৰিয় ছবি তুমি মোৰ মাথো মোৰ। এন কে প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত ছবিখনত অন্তৰ্ভুক্ত গীতসমূহ জুবিন গাৰ্গৰ সংগীত জীৱনৰ এক অনন্য সৃষ্টি হিচাপে ধৰিব পাৰি। আজিও গীতসমূহ শ্ৰোতা দৰ্শকৰ মুখে মুখে গুণ

0: আহক এতিয়া স্মৃতিৰ পথেদি উভতি যাওঁ ছবি জীৱন বাটৰ লগৰীলৈ।
1: সেউজীয়া গাঁও, সহজ সৰল জীৱন, সপোন দেখা কিছু যুৱ হৃদয় আৰু বাস্তৱমুখী কিছু কাহিনী, এই সকলোৰে সুৰেৰে গাঁথা ছবিখন যেন আমাৰেই জীৱনৰ এক প্ৰতিচ্ছবি,
0: যি কাহিনী আপোনাৰ, মোৰ, আমাৰ সকলো।

বৰ্তমান সময়ত অসমীয়া ছবিয়ে আধুনিক বিষয়বস্তু, নতুন প্ৰযুক্তি আৰু বিশ্বব্যাপী দৰ্শকৰ মাজত নিজৰ স্থান সুদৃঢ় কৰিবলৈ সক্ষম হৈছে। বহু অসমীয়া ছবি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সমাদৃত হৈছে। অসমীয়া ছবিৰ এই সোণালী যাত্ৰা হওক, সুদূৰপ্ৰসাৰী, অবিৰাম

ইমানপুৰে শ্ৰোতাসকলে ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা শীৰ্ষক সংগীতালক্ষ্যখনি শুনিলে। সংগীতালক্ষ্যখনি যুগুতাই আগবঢ়ালে ত্ৰিদিশা বৰা আৰু কস্তুৰীমা দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই শাশ্বতী তালুকদাৰে আজিলৈ ইমানতেই বিদায় লৈছো। নমস্কাৰ।

যুবক যুবতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক অৰুণিমা দেৱীৰ কণ্ঠৰ লোকগীত।

0: অরুণিমা দেবীর কণ্ঠর লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আগবঢ়াইছো ভজনৰ অনুষ্ঠান। অনুষ্ঠানত পুনতে এয়া হৈমন্তী শুক্লা।

হৰিম চৰণৰ কণ্ঠৰ ভজন শুনিলে। শ্ৰোতাসকলে ভজনৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী লতা মংগেশকাৰ।

0: の
1: আপোনালোক সকলোলৈকে প্ৰীতি আৰু শুভেচ্ছা জনাই আৰম্ভ কৰিছো ৰামধেনু। মাইক্ৰফোনৰ সন্মুখত মই শিখামণি দত্ত। শ্ৰোতাবন্ধু, 21 জুন বিশ্ব যোগ দিৱস। আহক তেনেহলে আজি যোগ সম্পৰ্কে কিছু কথা পাতো, অৰ্থাৎ কথা পাতো শৰীৰ, মন আৰু আত্মাৰ মিলন সম্পৰ্কে। কাৰণ হাজাৰ বছৰ পুৰণি যোগ বৰ্তমান কেৱল মুষ্টিমেয় লোকৰ মাজত সীমাবদ্ধ শাৰীৰিক বা মানসিক কিছু অভ্যাস নহয়। যোগ বৰ্তমান সৰ্বত্ৰ প্ৰচলিত এক জীৱনশৈলী, যাৰ জৰিয়তে মানুহে এক সুশৃংখলিত আৰু শান্তিপূৰ্ণ জীৱন যাপন কৰাৰ বাবে এক আধ্যাত্মিক অথচ বিজ্ঞানসন্মত পথৰ সন্ধান লাভ কৰিছে। কথা পাতিম, কিন্তু তাৰ আগতে শুনি লওঁ আহক ভূপেন হাজৰিকাৰ কণ্ঠত মোৰ প্ৰিয় এটি গীত। কিন্তু তাৰো আগত এবাৰ গভীৰভাৱে উশাহ লৈ লাহে লাহে নিশাহ এৰি দিয়কচোন। এয়া যোগাভ্যাসৰ প্ৰথম খোজ।

ভূপেন হাজৰিকাৰ কণ্ঠত মোৰ প্ৰিয় গীত এটি শুনিলে। শ্ৰোতাবন্ধু, যোগ মানে মানুহে সাধাৰণতে ভবাৰ দৰে কেৱল মাত্ৰ কঠিন শাৰীৰিক ব্যায়াম নহয়। যোগগুৰু পতঞ্জলীয়ে কৈছে, য়োগা চিত্ত বৃত্তি নিৰোধঃ, অৰ্থাৎ আমাৰ অস্থিৰ মনলৈ অপ্ৰয়োজনীয় চিন্তা অহাত যোগে বাধা প্ৰদান কৰে। বৰ্তমান সময়ৰ অত্যধিক ষ্ট্ৰেছ আৰু টেনচনৰ মাজত মন শান্ত ৰখাটো অতিকে প্ৰয়োজনীয় কথা। তেতিয়াহে আমি নিয়মিত যোগ চৰ্চাৰ মাধ্যমেৰে শৰীৰটো সুস্থ ৰাখিব পাৰিম, আৰু শৰীৰ মন দুয়োটা সুস্থ থাকিলেহে আমাৰ আত্মাই আমি বিচৰা ধৰণে প্ৰাপ্তি লাভ কৰিব পাৰিব। শান্ত মন এটিলৈ তেনেহলে এটি ধুনীয়া গান শুনি লওঁ আহক সংগীতা বৰঠাকুৰৰ কণ্ঠত।

সংগীতা বৰঠাকুৰৰ কণ্ঠত মোৰ প্ৰিয় গীতটি শুনিলে। শ্ৰোতাসকলে ৰামধেনু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। শ্ৰোতাবন্ধু, যোগৰ কথা পাতোঁতে এটা বিশেষ কথা ক'বলৈ মোৰ মন গৈছে যে যোগ চৰ্চাত বয়সৰ কোনো কথা নাই। সকলো বয়সৰ সকলো লোকে নিজৰ শাৰীৰিক সক্ষমতাৰ ওপৰত ভিত্তি কৰি যোগাভ্যাস কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোযোগ বঢ়াবৰ বাবে প্ৰাণায়ামত গুৰুত্ব দিব পাৰে। বয়সস্থ লোকসকলে অনুলোম বিলোম, কপাল ভাতি আদিৰ জৰিয়তে উশাহৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি বহু পৰিমাণে সুস্থ হৈ থাকিব পাৰে। শ্ৰোতাবন্ধু, যোগাভ্যাস শুদ্ধকৈ কৰাটো দৰকাৰ, কিন্তু যোগ মানে পাৰফেকশ্যন নহয়। ধাৰাবাহিকতা ৰক্ষা কৰাটো এই ক্ষেত্ৰত বেছি গুৰুত্বপূৰ্ণ কথা। আহকচোন, এইখিনিতে এটা গান শুনি লওঁ জুবিন গাৰ্গৰ কণ্ঠত।

জুবিন গাৰ্গৰ কণ্ঠত মোৰ প্ৰিয় গীতটি শুনিলে। শ্ৰোতাবন্ধু, আমাৰ গুৰু দুজনাৰ আদৰ্শ আগত ৰাখিও আমি যোগৰ সাৰভাগ পাব পাৰোঁ। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৰ্মযোগ, ভক্তিযোগ, ৰাজযোগ আদি যোগৰ আটাইবোৰ দিশৰ নিদৰ্শন দেখুৱাই থৈ গৈছে। মাধৱদেৱ গুৰুজনায়ো নিজকে দাসৰ দাস বুলি কৈ আত্মসমৰ্পণৰ অতুলনীয় উদাহৰণ হিচাপে দীপ্ত হৈ আছে। আহক, তেনে আদৰ্শৰে তেনে পথেৰে বাট বুলি এটি সুশৃংখলিত জীৱনৰ গৰাকী হওঁ। প্ৰিয় শ্ৰোতা, এতিয়া শুনাবলৈ লোৱা গীতটি অনিমা চৌধুৰীৰ কণ্ঠত।

অনিমা চৌধুৰী কণ্ঠত মোৰ প্ৰিয় গীতটি শুনিলে। শ্ৰোতাবন্ধু, ভাগৱত গীতাৰ দ্বিতীয় অধ্যায়ৰ শ্লোক নম্বৰ 50ত লিখা আছে, য়োগা কৰ্মসু কৌশলম, অৰ্থাৎ কৰ্ম নিপুণতাই হৈছে যোগ, কিন্তু তাৰ বাবে লাগিব এটি সুস্থিৰ মন। মনক সুস্থিৰ কৰি

ৰাখিবলৈ যোগাত্মক চিন্তা মনলৈ আহিবলৈ দিয়ক। যিবোৰ পৰিৱেশ পৰিস্থিতি আৰু মানুহে আপোনাৰ মনত নকাৰাত্মক বা নিগেটিভ প্ৰভাৱ পেলায়, মানুহৰ আপোনাৰ মনৰ শান্তি বিঘ্নিত কৰে, তেনেবোৰ পৰিৱেশ পৰিস্থিতি আৰু মানুহক যিমান পাৰে এৰাই চলক। আপুনি সুস্থ থাকক শৰীৰ আৰু মনেৰে। যোগে আপোনাক আগবঢ়াই লৈ যাওক জ্যোতিৰ বাটেৰে পৰম প্ৰাপ্তিৰ বাবে। শুনাবলৈ লৈছো মঞ্জুষ্ণা মহন্তৰ কণ্ঠত মোৰ প্ৰিয় এই গীতটি।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আগবঢ়াইছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। অনুষ্ঠানত আজি শুনাবলৈ লৈছো পণ্ডিত ভি জি যোগৰ বেহলাবাদন ৰাগ শ্যাম কল্যাণ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া সময় নিশা 10:30 গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। কাইলৈ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।